0: গুড মৰ্ণিং, এইটো আকাশবাণী কহিমা, ফুজিৰ লগা খবৰ পঢ়ি আছে সংগীতা শৰ্মা। ডমেষ্টিক কুকিং গেছ এল পি জি লগা দাম একটা চিলিণ্ডাৰতে 29 ৰুপিজ উঠাই দিছে। 3 মহিনাতে এইটো দুসৰাবাৰ দাম বঢ়ি আছে। ইণ্ডাষ্ট্ৰী চৰ্চেছ মতে জুন মহিনা 7 তাৰিখ পৰা দিল্লীতে একটা 14.2 কেজি এল পি জি চিলিণ্ডাৰ লগা দাম 913 পৰা 942 বঢ়ি যাবলৈ আছে। ষ্টেট অন ফিউল ৰিটেইলাৰ্ছ খান বৰিজা গ্লোবেল এনাৰ্জি কষ্ট লগতে যুঁজি থকাৰ লগতে আগেতে 7 তাৰিখে একটা চিলিণ্ডাৰ লগা দাম 60 ৰুপিজ বঢ়াই দিছিলে। নীট ইউ জি 2026 ৰি এক্সামিনেশ্যন লগা কুৱেশ্যন পেপাৰ লীক হৈ যোৱা আৰু বিক্ৰী কৰি দিয়া ওপৰতে ছ'চিয়েল মিডিয়া আৰু মেছেজিং প্লেটফৰ্ম ওপৰতে চাৰ্কুলেট হৈ থকা দাৱাকে নেশ্যনেল টেষ্টিং এজেঞ্চি NTAৰ পৰা নামঞ্জুৰ কৰি দিছে। যোৱাকালি এটা ছ'চিয়েল মিডিয়া পষ্টে এইটো এজেঞ্চিৰ পৰা কৈ দিছে কি এইটো অৰ্গেনাইজ চিটিং ৰেকেটছ লগা কাম আছে, যোনটোৰ পৰা ষ্টুডেণ্টছ আৰু থিয়খান লগা পৰিবাৰবিলাকে চিন্তাতে ডালি দিয়ে। এইটো এজেঞ্চিৰ পৰা জোৰ দি কৈ দিছে কি এইটো এক্সামিনেশ্যন প্ৰচেছ লগা ইণ্টিগ্ৰিটি পুৰাপুৰি সুৰক্ষিত আছে আৰু কেণ্ডিডেটছ কাৰণে এক্সামিনেশ্যনকে ফিয়াৰ আৰু সুৰক্ষিত বনাই দিবলৈ কাৰণে চব জৰুৰী বচাব কদমবিলাক লৈ দি কিনা আছে। NTAৰ পৰা কেণ্ডিডেটছ আৰু পেৰেণ্টছ খানকে এইটোতে নজৰি যাবলৈ, এনেকুৱা মেছেজ আগে নপঠাই দিবলৈ আৰু এইটোৰ পৰা বাচিবলৈ কাৰণে এডভাইচ কৰি দিছে। এক্সটাৰ্নেল এফেয়াৰ্ছ মিনিষ্টাৰ ডক্টৰ এছ জয়শংকৰ পৰা কৈছে ইণ্ডিয়া আৰু নেপাল পৰা টিয়খান লগা লাম্বা আৰু ডাঙৰ খোলা চিমুনা ওচৰতে সুৰক্ষা বনাই ৰাখি দিবলৈ কাৰণে অচৰি জুৰাফ বনাই ৰাখি দিয়ে। যোৱাকালি নিউ দিল্লীতে টিয় লগা নেপালীজ কাউণ্টাৰপাৰ্ট চি চিৰ খানাৰ লগতে এটা মিটিং সময়তে টিয় পৰা এইটো কথা জনাই দিছিলে।
1: To maintain security along our long and uniquely open border. Our two countries have always stood by each other in times of need. In the wake of the ongoing crisis in West Asia, the Middle East, we have ensured uninterrupted fuel supplies to Nepal. The importance accorded to this relationship by both sides has only recently been demonstrated. We believe that today there is opportunity to decisively shift the trajectory of India-Nepal relations and to realize the full
0: নেশ্যনেল বেংক ফৰ এগ্ৰিকালচাৰ এণ্ড ৰুৰেল ডেভেলপমেণ্ট নাবাৰ্ড পৰা মণ্টি এটা নতুন ডিষ্ট্ৰিক্ট ডেভেলপমেণ্ট মেনেজাৰ্ছ অফিচ খুলি দিছে। এইটো অফিচকে যোৱাকালি ডেপুটি কমিশ্যনাৰ ৱেনিয়ে কনিয়াক পৰা ডিষ্ট্ৰিক্ট আৰু ডেভেলপমেণ্ট অফিচিয়েলছ, বেংকাৰ্ছ আৰু ডেভেলপমেণ্ট পাৰ্টনাৰ্ছ খান লগা মজুদগীতে উদঘাটন কৰি দিছিলে। এইটো ইভেণ্টে কথা কৈ দিয়াতে ডিচিৰ পৰা মন লগা ডাঙৰ উন্নতি ক্ষমতাকে জনাই দিছিলে আৰু এইটো ডিষ্ট্ৰিক্ট লগা ইনক্লুচিভ, ছাষ্টেইনেবল আৰু হলিষ্টিক উন্নতি নিমিত্তে বেলেগ বেলেগ চৰকাৰী স্কিমছ জোৰাই দিবলৈ লগীয়া জৰুৰত ওপৰতে জোৰ দিছিলে। তেওঁৰ পৰা আশা কৰিছে কি এইটো নতুন অফিচৰ পৰা ষ্টেক হোল্ডাৰ্ছ মাজতে তালমেলকে আৰু বি ভাল বনাই দিব আৰু উন্নতি কামবিলাক লাগু কৰি দিয়াকে মজবুত বনাই দিব। ডেপুটি জেনেৰেল মেনেজাৰ নাবাৰ্ড অ' পি মুংলাং পৰা ৰুৰেল লাইভলিহুড মজবুত বনাই দিবলৈ, ইনফ্ৰাষ্ট্ৰাকচাৰ লগা উন্নতি আৰু ক্ৰেডিট ফ্ল'কে একটা আচল ডেভেলপমেণ্ট ফাইনেন্সিয়েল ইনষ্টিটিউট বনাই দিবলৈ টিয়খান লগা কমিটমেণ্ট থাকিয়া ৱাপাচ জনাই দিছিলে। সরোজনী দামোদরন ফাউন্ডেশন পৰা বিদ্যাধন স্কলারশিপ প্রোগ্রাম কারণে নাগালেন্ড লগা স্টুডেন্টস খান পৰা এপ্লিকেশনস আমন্ত্রিত কৰি দিয়েছে। এইটো সালতে 75% লগতে 10th পাছ কৰা ইয়া ডিসএবিলিটিস থাকা স্টুডেন্টস হইলে 60% হাসিল কৰা স্টুডেন্টস খান পৰা এপ্লাই কৰি দিবলৈ পাৰিব। সিলেক্ট কৰি দিয়া স্টুডেন্টস খান পৰা ক্লাছ 11 আৰু 12 কাৰণে সালতে 10,000 টকা রকম পাব, যেতিয়া ডিগ্রি লেভেলতে কোর্স হিসাবতে সালতে 25,000 পৰা 75,000 তক পাবলৈ পাৰিব। এপ্লিকেশ্যনছবিলাকে জুলাই মহিনা 31 তাৰিখ তাকতে www.vidyadhan.org অনলাইন জমা কৰি দিবলৈ পাৰিব। ষ্টুডেণ্টছ খান পৰা আৰু আগে জানকাৰীৰ কাৰণে ফোন নম্বৰ 8068335000 আৰু 9663517131 ইয়া ইমেইল আইডি vidyadhan.nagaland@sfoundationindia.com সম্পৰ্ক কৰিবলৈ পাৰিব। চৰকাৰী স্কুলছ পৰা থাকিয়া ইণ্ডিজিনিয়াছ নাগা ষ্টুডেণ্টছ কাৰণে এইটো প্ৰগ্ৰাম লাগু কৰি দিবলৈ কাৰণে এইটো চাল

0: Good evening, itu Akashwani Kohima, Samlaga Khobor Puri Ase, Mabinikikon. Poila headlines. Union Home Minister Amit Shabra International Borders Khan Osorde, Taka Poisa Aromati Transactions Te, Bhalvara Sawale Matitishe. Indian Dental Association Nagaland Branch Tu, Ethics Aro Clinical Excellence Te, Dhyan Rakhigina, Continuing Oral and Dental Education Karyakram Loishe. Union Health Minister J.P. Nadavara, Suraksha Aro Swachh Khana De, Sorkar Laga Commitment Ge Aro Koishe. আৰু চৰকাৰ কৈছে ভাৰতে খা লোৱা পাকা গেছ লগা দামটো ইণ্টাৰনেশ্যনেল এল পি জি দাম বাঢ়িয়া সময়তে হ'লে বি কমতি থাকি আছে। এতিয়া পূৰা খবৰ। ইউনিয়ন হোম মিনিষ্টাৰ অমিত শ্বাৱৰা ফিনেন্সিয়েল ট্ৰানজেকশ্যনছ ইণ্টাৰনেশ্যনেল বৰ্ডাৰ্ছ খান ওচৰতে ঘৰ বনা আৰু মাটি বিক্ৰী কৰিয়া খান আৰু কিনিয়া খান ভাল বৰা চাবলৈ মাতি দিছে। ডিৰেক্টিভটো বি এছ এফ লগা ত্ৰিপুৰা ফ্ৰণ্টিয়াৰ হেডকোৱাৰ্টাৰ্ছতে নৰ্থ ইষ্টাৰ্ণ ষ্টেটতে বৰ্ডাৰ ইলাকাৰ কাৰণে মিষ্টাৰ শ্বাৱৰা মিটিং এটা চেয়াৰ কৰিয়া সময়তে ওলাইছে। হোম মিনিষ্টাৰবোৰে যোৱা 5 সাল লগা মাটি ৰেকৰ্ডছ এক্সামিন কৰিবলৈ বি ডিৰেক্টিভ ওলাই দিছে। মিষ্টাৰ শ্বাহ কৈছে ড্ৰাগছ আৰু হাতিয়াৰ ট্ৰাফিকিং খিলাফ অপাৰেশ্যনছটো বাৰ বাৰ ল'ব লাগে আৰু ড্ৰাগ ট্ৰাফিকিং দে যোগদান দি থাকে পূৰা চেইনকে বেহৰেমী তৰিকাবোৰে নিপটিব লাগে।
1: Of land records of the last 5 years we contacted. He said that ensuring financial discipline in the border districts is the responsibility of the states. Mr. Shah directed that collectors and GST officials be trained and that the Central Board of Direct Taxes, CBDT, conduct a survey on fake currency. Home Minister said that camps must be organized to train people living along the border to tackle the threats of narcotics and firearms and instructed that the presence of Patwari sentinels, local police and PSF personnel be ensured in these camps.
0: ইণ্ডিয়ান ডেণ্টেল এছ'চিয়েশ্যন নাগালেণ্ড ষ্টেট ব্ৰাঞ্চটো যোৱাকালি বোকাদে একদিন লগা কণ্টিনিউং অৰেল এণ্ড ডেণ্টেল এডুকেশ্যন প্ৰগ্ৰাম অৰ্গেনাইজ কৰিছে আৰু নাগালেণ্ড পূৰা বৰা চৰকাৰী আৰু প্ৰাইভেট ছেক্টৰছ দুয়োটা বৰা বি 62 ডেণ্টেল ডক্টৰছ খানকে একেলগতে আনিছে। এক্সৰ্টেশ্যন দি কিনে ৰিটায়াৰ্ড ডেণ্টেল ছাৰ্ভিচেছ ডিৰেক্টৰ ডক্টৰ মেৰিবেনী অডিউ বৰা জীৱনভৰ শিক্ষা মিলি কিনা কাম কৰিয়া আৰু ইমানদাৰ বা ডেণ্টিষ্ট্ৰি কাম কৰিয়া লগা দৰকাৰ ওপৰতে জোৰ দি কিনে কৈছে। তাই কৈছে যদি ডেণ্টিষ্ট্ৰিটো নতুন টেকন'লজিছ চামান আৰু স্পেচিয়েলাইজেশ্যনছ খান ওলাই কিনে আগে যাই আছে ইটো কাম কৰিয়া খান্দু এথিক্স মৰম সচ্চাই ইমানদাৰ নম্ৰ আৰু দায়াদে জুৰি কিনে থাকিব লাগে। ডক্টৰ অদিউপৰা নজৱান ডেণ্টিষ্ট খাংগে তাইখান লগা কাম ভাল বাৰ কৰিয়াদে তাইখান লগা স্কিলছ বি বাঢ়া জাৰি ৰাখিবলৈ বাঢ়াবা দিছে। টেকনিকেল ছেশ্যনছ টু ডক্টৰ হলো আই এম ই আৰু ডক্টৰ আনিজ অক্ৰমৰ পৰা কণ্ডাক্ট কৰিছে যোনখন ইমাৰজেঞ্চি